এইটো আকাশবাণী এফ এম ট্ৰেকপেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময় জানি দি আছে ৰেল টাইমতে কোহিমা টাউন লগা ট্ৰেফিক আপডেট মন খোলাপৰা লৈ কিনে পি এইচ কিউ জাংচন মাজতে নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে এইটোৰ ওপৰতে আপোনাৰ খান আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে অল্ড মেনেষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি পিএইচকিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ডেটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে মানে ট্ৰেফিকটো মাজতে আছে আৰু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে আলাগ ৰাস্তা ল'ব পাৰে পাৰা মেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইলছ ৰোড টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দিবি মডৰেট ট্ৰেফিক দেখাই আছে মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে মানে ইমান ভাৰী বি নহয় ইমান হালকা বি নহয় কিন্তু আপোনাৰ খান আলাগ ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট নহ'লে বা ফুলবাৰীৰ পৰা লৈ কিনে খুচে জে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা টিবি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা বাউণ্ড টিবি ট্ৰেফিকটো মডৰেট দেখাই আছে মানে মাজতে আছে কিন্তু আলাগ ৰাস্তা ল'ব কৰিলে ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনে এন এইচ এ কে হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দুইটা দিবি হালকা হালকা ট্ৰেফিক দেখাই আছে শুনি থকা সববিলাক আপোনাৰ খালা জানকাৰী নিমিত্তে কৈ দি আছে নৰ্থ কহিমা কৈছে কোলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যা লগা ৰাস্তাকে নৰ্থ কহিমা কৈ আৰু চাউথ কহিমা কৈছে

0: Itu alak alak puna mo lagi koi na mo itu hikai dia mo puna ma jau de do enaga sop mix up no kore ro mota ro mai kila bi differentiate kore dia mota han ba pindi bole la necklace alak mai ki han la pindi bole la alak enaga ro kite ba itu Hornbill Festival de pika type de bi ami do shawl মাইকী লাফাল আছে কইনা মতাৰ পৰা লগাবলে নহয় মাইকীলা মতা লাফাল আছে কইনা মাইকীলা পৰা মাইকীখান লট পিকাবলে নহয় এইটো পৰা এইটো মতালা আছে দেই এইটো মাইকীলা আছে দেই কইনা কৈ দে আৰু টুৰিষ্ট খান বা নাজানে না আলাপ আলাক ষ্টুল পৰা কিনি না আহিছে কৈলেবি এইটো ডিফাৰেঞ্চিয়েটটো মই কৈ দে এইটোতো আপুনি মতালা পিন্ধি আছে itu maiki la pindi ase koi na tahan ge alak alak la mota la maiki la to ami koi di aro ami bishin interes ase itu kam kora to itu ra ami interes wani shina moi la on design do moi ni je bra ini olai di color combination aro design la no manuhan kinaka phal pawo itu la ট্ৰেডিশ্যনেল লাভি বনাই হ'লে বি আজিকালি লা মডাৰ্ণ লা ডিজাইন লাভি বনাই মই এনা আছে
1: আচ্ছা আৰু এটা কুৱেশ্যন আৰু বি এটা আছে ইজ দেৰ আ ইউনিক ফিচাৰ অৰ এলিমেণ্ট দেট মেক্স ইট স্পেচিয়েল
0: ইউনিক ফিচাৰ এমং দ্য কুনিয়াক উই হেভ ডিফাৰেণ্ট ৱে অফ ড্ৰেছিং এইটো লা দ আগে দেবি কই দিছে এতিয়া নিচিনা এতিয়া মহান মহান বা পিণ্ডা ইউনিক ধৰিলে মহান এতিয়াহে নহয় না মহান লা ফিচাৰ কানিবি ঠিক আলি লা চিনেৰে চিন্দেতো খুচি খুচি এটা এনেকুৱা আছে হ'লেবি এনা নহ'বলে মহান মই বা হ'লেবি দোচৰা খান বা হ'লেবি কোন বা বনাই এইটো খানটো ড্ৰেছ লগা হ'লে বি নেকলেছ খান হ'লে বি কিলা অনেমেলাল খান হ'লে বি এইটো অলপ ভাল পৰা শিকাই দিয়ে না অলপ ঠিক পৰা বনাই কৈ দিব লাগে তাইখানকে ইউনিকৰ্ণটো কি আছে কেনেকুৱা হ'ব লাগে এইটো খান না মন এনেকুৱা ভাল পৰা শিকাই দিয়ে না এইটো মতা মাইকী লগা কিং এণ্ড কুইন লগা আৰু দোচা চাট খান গিবি এইটো ৰয়েল লগা নহ'লে বি ক্লাইণ্টো আলাক আলাক থাক লগা থাকিব এইটো পৰা এইটো লাইফ হিচাপে মহান এনা বনাব লাগে
2: আপুনি লাইক ইণ্টাৰেষ্টটো বেছি ভাল আছে বেছি জানিব পাইছে আপুনি নেকলেছ খান বি বনায় আৰু এইটো দোচৰা একো ইণ্টাৰেষ্ট খান আছে নাই আপুনি বনাবলৈ
0: আমিতো নেকলেছ খান বি বনায় আৰু এইটো মেখেলা ডিজাইন বি কৰে আৰু মই মই নিচিলাই লবি এইটো ডিজাইন দি কিনা মই অলপ অলপ এনা ডিজাইন ওলাই দে এইটো পৰা মই লাহা এইটো মেখেলা চুট হৈ ল'বি স্কাৰ্ট চুট হৈ ল'বি ড্ৰেছ লা হৈ ল'বি এইটো ট্ৰেডিশ্যনেল টাচ লগা দো মানুহ বেছি অৰ্ডাৰ আহে এইটো পৰা এইটো খান বি বেছি ইণ্টাৰেষ্ট বা বনায় আৰু ব্ৰুজ বি ময়ে ফাৰ্ষ্ট বনাইছে মই আৰু মইলা ক পাৰ্টনে এটা আছে ৱাংচিয়া চিৰৈৰীতে এইটো মই যোনে ফাৰ্ষ্ট বনাইছে এইটো আৰু এৰিং বি পুহিলা দো হৰ্ণবিলা হৰ্ণবিল ফেষ্টিভেল লগা দোকান দে এৰিং হ'লে বি নেকলেছ হ'লে বি পুহিলা দো ইমান নাই আমি লাদো এনেই ভালে যাই থাকিছে আজিকালিতো চব মানুহ এভি হাউচখন বনাই এইটো পৰা বেছি গুচি আছে আৰু আমিতো নিটিং বি বনাই ক্ৰছিছ বি বনাই আৰু এম্ব্ৰইডাৰী বনাই আৰু এনেই হাতলা কামটো কি আছে চব বনাই এনেকুৱা আৰু আমি পাচাহানটো কা হেঙাৰ নিচিনা আৰু বেগ লা হেঙাৰ কিহন দোকান আৰু মোবাইল হেঙাৰ এইটো কাৰণ আমি পাচাহানকে শিকাই দিয়ে আৰু তাহান নিজে নিজে তাহান নিজে ষ্টাইল পৰা তাহান বি তাহান অল ডিজাইন পৰা এইটো খান বি বনাই দি এনেকুৱা আছে তো আমি বিটছ ৱৰ্ক একলাদ নহয় না উইভিং বি পইলাটো বেছি কৰিছে বুলি আজিকালিতো মই নিজে

0: সে বিবেক নকরে হলে বি মানু খানকে শিকাই দিয়ে ইটু ইটু এনা করিবি, ইতুলা জাগাতে ডিজাইন তো ইটু হালিব লাগে, এনেকা মানু খানকে বিবিং করা খানকে মই নিজে হে ডিজাইন তো কই দিয়ে এনা আছে। আর পারা তাক এতিয়া তাক তৈলে এনে ইন্টারেস্টে আছে, এটুবরা সব করব মন। এটুবরা একবারে স্লো টাইমতে একদিনতে একটা ডিজাইন তো আহা নিচিনাই আছে মহিলা মাইন্ডে না,
1: আচ্ছা
0: এটুবরা আলাক আলাক ডিজাইন তো এনে আহি দিয়ে, এটুবরা খিলা হইলে বি মই নিজে ব্রা এটু করে। আর ফ্লাওয়ার অ্যারেঞ্জমেন্ট খান বি এনে করে মই, এটু হাত লাগাম তো সব করে
1: আপনিলা ইন্টারেস্ট না? আর ইয়া এই সব জানি না, বেশি খুশি পাচ্ছে। আর আপনি স্পেশাল ক্লাসেস খান দিয়েন নাই? এনে কোনবা শিকিবলে মন যা আছে ইন্টারেস্ট থাকি সেগুলো আপনি ইয়া স্পেশাল ক্লাস দিয়া আছে না নাই?
0: মই কেতিয়াবা তো এনেকা ঘৰতে ফ্ৰেণ্ডছ খান বি আহে, সেইটো খান কিবি শিকাই দিয়ে। আৰু বাচ্চা খান আমি লা চুকুৰি লা বাচ্চা খান ফ্ৰেণ্ডছ খান আহিয়ে কৰিলে বি খষ্টিজ খান হুক পৰা বনা লা দ সেইটো খান শিকাই দিয়ে। আৰু এনেই বিট চক লগা তো ট্ৰেইনিং খান দিবি কোৱাৰ পৰা ক'ত ক'ত দিবি পিৰাই এনে তো আছে পিৰাই থাকে।
1: As a resource person, na
0: it is that
1: to bishi bhal rakhi dia se apni la interest ar apni kinya modot dia se apni nishna hikule munja han ge do khushi pase ma'am. Ma'am apni do bacha han ge man ase?
0: Ami bacha do pas yun ase, chukra ekta ase, chukri cha yun ina ase.
1: Acha to apni nya beats making to bishi ase apni laga designs khan different ideas khan de ase to apni to han sob time kina manage kor pare? Ama ekta ase gorbi sao lage bahar sob te to apni kina na time ulao pare apni lai to interest aro beautiful design kriya la de
0: ami itu kam kora do hile whole day bohi na kono ba মহিলা ফ্ৰেণ্ডছ খান কোনোবা তো ইটো বনাই কি কি কাম কৰে কৰিলে বি একটাতে বহি থাকিব আৰু আলাকতে নচয় এনেকুৱা আছে। হ'লে বি আমি তো এনে ষ্টাৰ্ট কৰি ৰাখি দিব, হ'লে বি কামটো দুচাৰে বি চাই চাব, একবাৰ ঝাৰু মাৰি বুলি বি উঠিব, এইটো বি কোন হয়। আৰু মানুহ আহি কৰিলে চাহ বনাবলৈ বি উঠে, এইটো বি কোন হয় কৈ না আমি তো মই এনেই বাহাতে যাব ফ্ৰেণ্ডছ খান লওঁতে কৰিলে বি ফট ৰেডি কৰিব, এইটো পিছেৰে মহিলা ফ্ৰেণ্ডছ খান ৰখা টাইমতে বি এনেই ধৰে এইটোৰা এইটো একলাকে টাইম ভেলাই কিনা এনা বহি না আমি কাম এনা নকৰে, এইটোৰা টাইম এডজাষ্টমেণ্টটো এনেই বাঢ়ি যায়। আৰু মিলা পাচা খানটো এনেই ভালে আছে, চুকুৰিয়ে বেছি হোৱাৰ নেকি কান্দা কান্দি দিগদাৰ লা ইমান নাই, এইটোৰা তাখান বি এনেই তাখান নিজে তাখান স্কুল যাব টাইম দিবি মইতো পাচানগে শিকাই দিয়ে তো নি ক্লাছ ওৱান টু পৰাই তাখান নিজে ইউনিফৰ্ম খান লগাবলৈ এনেই শিকাই দিয়ে। তাহান পৰা শ্বাৰ্ট পিন্ধিব স্কাৰ্ট পিন্ধি কিনে দেখাই কৰিলে আমিতো ৱাও ৱাও কৈ না ক্লেপ কৰি দিয়ে, তুমিতো বেছি পাৰি ৰ এনেকুৱা কয়, এইটো পাচানো বেছি গুচি পায় না তাখান নিজে ড্ৰেছ কৰিবলৈ কয়। এইটো নিচিনা এইটোলা হিচাপে বিটছ ৱৰ্ক কৰা খান বি মই সূতা একটা একটা লৈ কিনে এনেকা চৌ মহান এনা কাম কৰিব দেই কৈ না এনেকা কয়, একটা আলিব দুইটা আলিব আৰু কালাৰফুল খান শ্বাইনিং খান তাহান গুচি পাবলৈ না এইটো খান কিনে, এইটো পিছতে এইটোৰপৰা ষ্টাৰ্ট কৰে আৰু তাহান ডিজাইন ওলাই কৰিলে তাহান বেছি ইণ্টাৰেষ্ট হৈ যায়। এইটোৰপৰা তাহানকে কাম কৰা টাইমতে এনেকুৱা কৰি দিয়ে, এইটো আপুনি খান চুটি লিখা পৰাতে ভাল নাই আৰু চাৰ্ভিচ নাপায় কৰিলে বি একো নহয়, মই লওঁতে তাতেই মাতে, তাতেই লা মিনিং ধৰিলে ঘূইন খানকেতো তাতেই মাতে, কাবানেজ খান লগত মাতা নিচিনা নামাতে। এইটোৰপৰা তাতেই তো এনেই মই নিজে আৰ্ণ কৰি আছো ৰ এইটো নিচিনা আপুনি খান বি চাৰ্ভিচ নাপায় কৰিলে বি এনা বি এইটো হাত কাম পৰা পেট পালিবলৈ পাৰিব কৈ না মই তাহানগে এইটো শিকাই দিয়ে আৰু কেতিয়াবা চাৰ্চ ডে যা টাইম দিবি কেতিয়াবা শ্বেয়াৰিং পাই এইটো টাইম দিবি কলনি লাতে হৈ ল'বি প্ৰে ফেলোশ্বিপ লাতে হৈ ল'বি মহান আমি এইটো উইমেন লাদে এইটোৱে বেছি কয় মহান আমাৰ খান মোৰা দিনতে মহিলা আমাৰতো শ্ৰী ৱাজ এ চাইনশ্বাইন অফ আৱাৰ হাউচ কয় না মহান মহানলা মতা পাচাখান বা মহানকে ক'বলে দিবলে লা কাম দো মহান ইটোলা নিয়মটো থাকিব লাগে কয় না মই আমাৰ খানকে কেতিয়াবা এইটো বি শ্বেয়াৰ কৰে এইটোৰা মই আমাৰ খান লওঁতে কেতিয়াবা মাইকী খানলা চেষ্ট দিবলে বি ফেলোশ্বিপ দিবলে বি মই শ্বেয়াৰ কৰা ধৰিলে মহান এইটো একজন একজনকে ভিজিট কৰে কৰিলে বি এইটো হাত কামলা কিবা এটা ধৰি কিনে লগ পাব আহিবি গছিপিং আপুনি খান গছিপ কৰে কোৱা নহয় কৰিলে বি মহান একজন একজনলা কথা কয় না গছিপ কৰে না নুপুহিব মহান এনেকা এইটো হাতলা কাম দিওঁ মহান জানিব লাগে আৰু একজন মইতো আৰু মানুহকে শিকাই দিবলৈ বেছি ইণ্টাৰেষ্ট আছে কৈ না মই মহিলা ফ্ৰেণ্ডছ খানকে মহিলা নিৰ্ভৰ খানকে মিলা কলনি মানুহ খানকে বি এইটোৱে কয়
1: আপনিলা ভাৱনা বেছি ভাল আছে কি কি টাইম সময় চামে পাইলে উই কিবা এটাতো শিকিও লাগে মিছা মিছি কথা একজন একজনে বিয়া কথা কৈ না টাইম ফেকাওৰাটো এনি বিটছ খান ৱৰ্কছ খান কৰি না এইটোৱে সবচে ভাল এটা জ্ঞান আপনি ফ্ৰেণ্ডছ খান কি বি দি আছে খুচি আছে এইটো জানিব পাৰো তো আপুনি এৱাৰ্ডছ খান পালা এইটো ওপৰতে মহানকে কৈ দিবি না আপুনি আজি তো ইমান ভাল ভাল কাম কৰি না আহিছে তো আপুনি কি কি এৱাৰ্ডছ খান পাইছে এইটো এইটো খান ওপৰতে বি মহানকে জানিবলৈ দিবি না লিচনাৰ্ছ খানকে
0: হয় আমি বাচ্চা টাইম প্ৰায় এনেকুৱা ইমান ইণ্টাৰেষ্ট বা ইমান হাৰ্ড ৱৰ্কে ক'ব আৰু মই ইমান কৰি না আহিছে হ'লে বি মই নাগালেণ্ড গভৰ্ণমেণ্ট খান হ'লে বি আমি একো নাচাব নেকি মই নিচিনা নবনাৰ খান বি আৱাত পাবি দেখিছে চেলেচিটো নহয় হ'লে বি ইমান না মই বি পাৰিলে ভালকৈ না ভাবি যাইছে তো মই ভাবানা নিচিনা ইণ্টাৰেষ্টিং কমাৰ্চ পৰা ষ্টেট এৱাৰ্ড না মই নাগালেণ্ড লগা ষ্টেট এৱাৰ্ড বি পাই যাইছে লাষ্ট ইয়েৰ পাইছে 2024 তাহানলা ইণ্টাৰেষ্টিং কমাৰ্চ লা ডিপাৰ্টমেণ্ট খানকে বি মই বেছি খুচি পাইছে এনা আছে এইটো পৰা ষ্টেট এৱাৰ্ড পাবলৈহে কিলা এৱাৰ্ড পাবলৈহে কৰাটো নহয় কৰিলে বি আমি ইমান কাম কৰাটো আৰু চব মানুহ আমিলা ওচৰতে অহা কাৰণ তো এইটো এণ্ডিংতে পাণ্ডাটো আপুনি পাণ্ডাটো আলাক আছে অ কন্যাক খান পাণ্ডাটো আলাক আছে অ এনা কৈ দিয়ে আৰু আপুনি লাকাল কম্বিনেশ্যন গানটো বেছি ভাল আছে দুচা গানটো ইনা নবনাই কইনা মানুহৰা এনা কোৱা টাইমতে আয়া আমি বি আৱাৰ্ড এটাটো পাইলে ভাল অ কইনা কিলে মানে এই মানুহ খান বেছি মানুহৰা আমিকে আমি বনাটো ভাল আছে এনা কৰিলেতো এই আৱাৰ্ডটো ময়ে পাব বোলা কইনা এনা ভাৱনা থাকা তো না এইটো নিচিনা এই পাই যাইছে মই না
1: এইটো এৱাৰ্ড লগা কাহিনী না আপুনি ডেডিকেশ্যন আৰু এইটো হান জানি বেছি খুচি পাইছে আৰু আপুনি ডিজাৰ্ভিং আছে মেম এইটো পাবলৈ না তো আপনিলা ইনষ্টাগ্ৰাম পেজ বি চাওঁ বেছি খুচি পাইছে মই এতিয়া আপনিলা এইটো ৱাংচা জুৱেলাৰী গৈ না এইটো লিখিয়া দো ফলোৱাৰ্ছ খান বি বেছি আছে আৰু আপনিলা এইটো ডিজাইনিং ৱৰ্ক খান না বেছি ভাল আছে দেই আপুনি এইটো ডিজাইনিং ডিফাৰেণ্ট বিটছ খান ডিফাৰেণ্ট না ভাল ৰ কৰি না আছে তো আপুনি এইটো হান কৰি আৰু কিমান চাল লাগি যাইছে
0: ইমান চান এই চানটো ক'ব নাপাৰে কিয় মানে মই ক্লাছ ফ'ৰ ফাইভ প্ৰায় ষ্টাৰ্ট থ্ৰী ফ'ৰ ফাইভ প্ৰায় ষ্টাৰ্ট কৰিছিলোঁ না মই এইটো পৰা চানটো ক'ব নাপাৰে এইটো টাইপ পৰাহে মই পিল' কেচ খান বনাই কেপ খান টুপি খান আৰু চব কি কিছুটো বুটুটো ছুটো টাইম পৰাই মাইফলাৰ খান এনে বনাব না
1: आमीलाई यदि साइसलेगा हातला काम खान बिजु सुन्दर स्टो आरो इदु आमीलाई यदि नेकलेस खान से जिनी इयररिंग खान से

এইটো আকাশবাণী এফ এম ট্ৰেকবন 110 মেগাহৰ্জ। এতিয়া সময়টো আকৌ আনি দি আছে ৰেল টাইমতে ট্ৰেফিক আপডেট। মনকলাৰ পৰা লৈ কিনে পিএইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে। হৈলিবি চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মনখন ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি, পিএইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক আছে কিন্তু চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ কাৰণে ইচ্ছা আছে কৈলে মানে ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইলছ ৰোড, টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট আৰু ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দুইটা দুবি মডৰেট ট্ৰেফিক দেখাই আছে। আপোনাৰ কাৰণ আলাক ৰাস্তা ল'ব কৈলে ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট আৰু বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট নহ'লে বা ফুলবাৰী পৰা লৈ কিনে খুচজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট। হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে ট্ৰেফিক মডৰেট দেখাই আছে কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মন খান আপোনাৰ খান ল'ব পাৰে বিলিগ্ৰাম ৰোড পৰা লৈ কিনে ডি বি এছ নহ'লে বা হাইস্কুল জাংচন পৰা লৈ কিনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দিবি হালকা হালকা ট্ৰেফিক দেখাই আছে। শুনি থকা চববিলাক এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট। আপোনাৰ খান আকৌ কোহিমা টাউন লগা ৰেল টাইমতে ট্ৰেফিক আপডেট শুনিবলৈ পাব 3:30।

প্রোগ্রামত এইবাৰ দুসৰা গীত কাৰণে লিখি কিনে পঠাইছে সপাত শৃঙ্গী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ আৰু তাৰখন পৰা এফ এম ট্ৰাইকোপেনলা ফেমিলি সবকে ডেডিকেট কৰি দি কিনা মাং কৰিছে টাৰ্জান দ্য ৱণ্ডাৰ কাৰ ফিল্ম কি গীত গাই আছে শান আৰু অলকা য়াগনিক

প্রোগ্রামত এইবাৰ দুচাৰ গীত কাৰণে লিখি কিনে পঠাইছে চৰাই দিও সোণাৰী আসাম পৰা ভাইকন মুণ্ডা, আৰু তাৰ পৰা পচন্দ কৰিছে দিল পৰদেশী হো গায়া ফিল্ম কি গীত গাইছে উদিত নারায়ণ, আৰু ডেডিকেট কৰি দিয়েছে দুর্গেশ নাগনপুৰী, আমাল বসুমতাৰী, বিমল বসুমতাৰী, অঞ্জলি বসুমতাৰী, সুনীতা বসুমতাৰী, ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, লাকি যোগেন্দ্ৰ ৰংপি, সোণালী এংটিপি, বীৰেণ হানসে, চুবাকি জমীৰ, আৰু শুনি থকা সববিলাক আপনার খান শুনিবি আর এনজয় করবি উদিত নারায়ণ লগা ওয়াস্তব ফিল্ম দিল তো পাগল দিল পরদেশী হো গয়া।

ভাইকান মুন্দাৰ পৰা আকৌ লিখি কিনে পচন্দ কৰিছে মাছুম ফিল্ম কি গীত গাই আছে অভিজিত সাদানা সৰগম আৰু খৰচ লগা ৱাস্তে ৱেল তাৰ পৰা ৰেগুলাৰ লিচনাৰ্ছ খান আৰু সব আৰ জি এছ খানকে ডেডিকেট কৰি কিনে মাং কৰিছে তো শুনি আছো হ'ব মাছুম ফিল্ম কি গীত

Huni thaga sabila kami khala program BSS krubule la samay jipunchi jayase itia pral opposite 12 baji 30 minute hoile apnar luke news headlines dia huni bule pabo aro tar posote hindi film gan program aku continue kuri dia hobule ase to huni thaga sabila আজি যিমান জনবি লিখি কিনা পঠাইছে আৰু আপোনাৰ খান লা পচন্দ গীত খান মই ইয়াতে পৰা বজা নাই বেছিভাগ মেছেজেস খানটো ফিল্ম লগা নাম ঠিক ঠাক লিখি কিনা পঠাই দিয়া নাই কোনোবাটো গানা যোনটো আপোনাৰ খান মাং কৰি আছে এইটো থকা নাই এইটো কাৰণে মই বজাব পৰা নাই এইটো ওপৰতে বি আপোনাৰ খান লা মেছেজেস চবটো ল'ব নাপাৰি কিনা থাকিছে কিলে কৈলে সময়ৰ পৰা আমি খানকে চাথ নাদিয়া হৈ যাইছে আপোনাৰ খান মন দুখী নহবি কিলে কৈলে আৰু বি এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰেম আকৌ আহিব আৰু আজি চাম ছয় বাজি দিবি লাইভ অন ইন প্ৰগ্ৰেম থাকিবলৈ আছে তো এইটো সময় দিবি আপোনাৰ খান পচন্দিতা গীতখন আকৌ পচন্দ কৰিব পাৰে তো এটা লাষ্ট মেছেজ লৈ দি আছে লিখি কিনে পঠাইছে বকা জান পৰা অভিজিৎ আৰু তাৰ পৰা পচন্দ কৰিছে আ ফ্লাইং জেট ফিল্ম কি গীত এনি ছং কোৱা আছে তো মই বাছি লৈ আছে আপোনাৰ কাৰণে আতিফ আসলাম আৰু সুমেধা কৰ মাহি লগা বাস্তে শুনি কিনে এনজয় কৰিবি

শুনি থাকা সববিলাক ককটেইল ফিল্মকি গীত লগতেহে আকাশবাণী এফ এম ট্ৰাইকপন 110 মেগাহৰ্টজ পৰা এতিয়া সময় লগা হিন্দী ফিল্মী গীত প্ৰগ্ৰাম ইয়াত প্ৰচেছ কৰি দিয়া হবলৈ আছে। এতিয়াৰ পৰা অলপ পাছতে সময় 1 বাজি হলে এফ এম ৰেইনব ৰিলে প্ৰগ্ৰাম দিয়া শুনিব আৰু আকাশবাণী এফ এম ট্ৰাইকপন 110 মেগাহৰ্টজ আপোনাৰ খান লগতে আকৌ ৱাপাছ আহিব 3:30।

0: Hello.
1: Hello.
0: Yes, good afternoon.
1: Good afternoon, RJ Josiah. It's
0: Oh,
1: me, Kivile
0: yes.
1: Kor Metta, once again.
0: Kevile Of course, of course, that's okay. Kina jaze, apni bhi.
1: ভালে আছে,
0: আচ্ছা,
1: ভাগৰ যায় আছে।
0: আৰু বেছি গৰম আছে হ'লা?
1: হয় বেছি গৰম আছে, আজিতো অলপ পানী গিৰিছে দে।
0: বেছি ভাল, আপুনি
1: হয়
0: কালি
1: আজিতো
0: বেছি
1: অলপ,
0: কমপ্লেইন কৰি থাকিছে।
1: হয়তো আজিতো অলপ পানী গিৰা না দিন দি এই ক'ব কৈছিলো গৰম আছে হ'লে কালি বাদ অলপ কমটি আছে টেম্পাৰেচাৰটো না।
0: আচ্ছা আচ্ছা
1: হয় কালি বাদ অলপ কমটি আছে। তো
0: আচ্ছা
1: আপোনাৰ দিন দি কিনা থাকিছে?
0: মই বি ভাল থাকিছে, ইয়াতেতো পানী বি অলপ বেছি গিৰিছে।
1: অঁ
0: কেই দেতো
1: অ'কে,
0: ঠিক আছে, আপুনি কি লাগা গানা শুনিব আজি?
1: Do you have Rest of My Life by Kenan T?
0: Ganan na?
1: Kenan T la, Rest of My Life.
0: In the rest of my life to takibo nishna na takibo nishna se sawo nagina.
1: Oi do chalo chalo.
0: In the nine na ye give likho.
1: To nine.
0: Mm.
1: Okay, so do you have Never Be Alone by One Direction?
0: Never Be Alone, na?
1: Oh.
0: Never Be Alone. Let's check it out.
1: Okay.
0: Aro apni do Raza Bhai do kun do site buhi ase? Because
1: kono
0: alag alag jaga ase.
1: Raza Bhai la local ground la sorte buhi mai.
0: Oh, cha cha
1: yeah.
0: Bala sa do.
1: Yeah.
0: Never
1: so,
0: Be
1: apni, apni
0: Alone.
1: Kohima de buhi na.
0: Oi, Kohima.
1: ओके ओके
0: यदे यदे ना अलग अलग ऑलराइट नेवर बी अलोन बिन नाइ दो किना गुडी वा
1: ना ओके सो किला
0: को ना ओनली वन वन डायरेक्शन ला द पिशस है
1: किला
0: वन डायरेक्शन ला ना
1: ओके
0: वन थिंग बी से व्हाट मेक्स यू ब्यूटीफुल बी से
1: अरो
0: अरो स्टोरी ऑफ माय लाइफ बी से
1: अरो
0: अरो অলপ ৰখি দে, মই আৰু বেছি কৈ দিব। আচ্ছা, আৰু ড্ৰেগ মি ডাউন বি আছে, মিড নাইট মেমৰিজ বি আছে,
1: আৰু
0: ৰাইট নাও বি আছে, আৰু মৰ দেন দিছ বি আছে, পাৰফেক্ট বি আছে, ষ্টিল মাই গাৰ্ল বি আছে, লাষ্ট ফ্ৰেছ কিছ বি আছে।
1: লাষ্ট ফ্ৰেছ কিছ বজাই দিবি?
0: লাষ্ট ফ্ৰেছ কিছ না?
1: ইয়া ইয়া ইয়া ইতে বজাই দিবি, ইতে বলা।
0: আচ্ছা
1: ইয়া ইয়া
0: All right, aro dedication ek google mon asna nai.
1: Yeah, ni khone thaka sob listeners khan ge.
0: Acha,
1: naam loi thakili bi time bi bishi jai jabo aro etla pote alak listeners khan bi try kor thakibo, so alak khan ge naam dibo lage.
0: True, true. Ni buji dia gane beshi bhalo dido.
1: Yeah, all the listeners khan ge ni break na koi dibo shortcut.
0: Chalo, chalo, idu ase, idu ase.
1: Chalo,
0: chalo. Chalo.
1: Okay, okay.
0: All right.
1: Thank you.
0: Thank you. Bye bye.
1: Okay, okay. Thank you. Okay, bye bye.

le paria etu koi ase mane mulching do hoile kheti laga mate ekta de kuntu kas pata nohile bi dusra crop etu khan bra mati ki pon korgena rakhi thake etu ki koi ase etu hoile khali kas pata etu nohile bi stew khan bi hobo pare mukoi laga pata kas pila kheti de phela bole thakia kas pila ki ki thake ase stew khan pachi gena thake etu sob tu loi gena মাটি খালি দেখে সময়তে পোন কৰি কিনে ৰাখিছোঁ বোলে এইটোৰ বাবে মাটিকে বচাবলৈ পাৰে আৰু ওপৰ মাটি পলাই যাবলৈ থাকে এইটোকে পোন কৰি কিনে এইটোকে বচাব পাৰে এইটো এটা তাৰিকা পাল আছে আৰু এটাতো মেনেজমেণ্ট অফ ক্ৰপ কৈ থাকে এইটো আমি কাৰণ খেতি লগা মাটিৰে কিছুমান শাক চব্জিবিলাক ৰোপিয়েতো হ'লে কি সময়তে ৰোপাই এইটো ভাল পৰা জানগাৰী জানি কিনে থাকিবলৈ লাগে এইটো লগা তাৰিকা কৈ আছে উদায়বি সামৰ সময়তে ব্ৰকন পানীটো আহি থাকে তো এইটো ব্ৰকন আহিয়া সময়তে কি লগা ক্ৰপ পৰা মাটিকে বচাব পাৰি আছে এইটো হিচাপ চাই কিনে ক্ৰপবিলাকতো মাটিতে ৰোপাইছে বুলি এইটোৰ পৰা বি মাটিকে বচাবলৈ পাৰে লগা কৈ আছে আৰু মেকানিকেল লৈ কিনে কাম কৰিবলৈ পাৰে এখন বি পিছি থাকি আছে কণ্ট্ৰপণ্ডিং আৰু টেৰেচিং পিঞ্চ টেৰেচিং আৰু চেনেল টেৰেচ নহ'লে বি কণ্ট্ৰ ট্ৰেণ্ডিং আমি কাৰণ নিজৰ মাটিকে পলাব নাটিব নিমিত্তে খেতিৰে কাম কৰে এইটো কাৰণ চব তাৰিকাটো লৈ কেনে কাম কৰিছে বোলে মাটি এটা জেগাটো হাৰাবলৈ থাকে এইটোকে বচাই কেনে থাকিবলৈ পাৰে তাৰিকাবিলাকতো ইয়াতেই জানি আছে

0: हेलो।
1: हेलो सर।
0: हेलो।
1: करम करम करम।
0: कार्डम कार्डम शिकारी रोंगपार ना।
1: यस यस यस।
0: ओके। কেনেকা আছে শিকাৰী ৰংপাৰ?
1: খবৰ ভাল আছে আৰু।
0: ভালে আছে না? হয়তো ভাল থাকিব লাগে, ভাল থাকিব লাগে। কি গানা শুনিব আজি?
1: আজি এইটো মিথুন চক্ৰৱৰ্তী যে এইটো জাৰণ পুৰণা যে জাৰণা কা চাগন আছে নেকি?
0: জাৰণা কে চাগন?
1: পুৰতাম
0: চাৰণান চাৰণান কি চাগন? চাৰণান কি চাগন আছে চাৰণা? চৰণ কি চগন? কোনটো? এইটো
1: দে যি হলে কি হব, গান ভাৰ লগাই দে।
0: চৰণ কি চগন থাকিব দে একবাৰ, মই চাই আছে। ফুল গগন চে কোৱাটো চান গগন চে না?
1: আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে।
0: এইটো মহম্মদ আজিজ লা কোৱা আছে না আপুনি? ঠিক আছে, বজাই দিব। ঠিক আছে,
1: মোৰ বন্ধু যোগেন্দ্ৰ ৰংপি আছে।
0: ওকে ওকে।
1: আৰু ভাইকো মুণ্ডা, ৰমেশ পত্ৰ, আৰু অম্বিকা তিমুংকি,
0: ওকে,
1: বেৰাম হামছে, বকবলি মিঠা,
0: ওকে,
1: আৰু ৰীতা ৰংহাংকি, আৰু বিৰাম তেৰণ,
0: ওকে,
1: ইহাইংকি, ডাকলাম হানছে,
0: ওকে,
1: চৰণ ৰংফাল,
0: ওকে,
1: ইমান হেচাৰে আৰু আপোনাক।
0: ওকে ঠিক আছে, ওকে ওকে ঠিক আছে, থেংক ইউ দেই। ৱেল লিচনাৰ্ছ, খান এতিয়া শুনিব আপোনালোকে মহম্মদ আজিজ আৰু খৰচ লাকা ৱাস্তে ফিল্ম আছে চৰণ কি চাওগান।

প্ৰগ্ৰামটি দুশাৰ গীত শুনিব আপোনালোকে অৰিজিৎ সিং, আদিতি সিং শৰ্মা আৰু পীয়ুষ কাপুৰ লগা ৱাস্তে ফিল্ম আছে হলিডে। গীত লিখা হৈছে ইৰশাদ কামিল আৰু মিউজিক দিয়া হৈছে প্ৰীতম।